0: तुम क्लास तुम कुफाफ ही
1: वो तो हम बोला थे मिशु बना दी रे आज अच्छा तो नहीं हमारा हम बाप के तो आज भी योम दे कुल कुल बोला बीते पिलोट ये तो और जाने ना फिर तू चाइना कु तो कुनी सिना फाना बार ना क्यों बना तू चाइना ली बे जान रख के ना ये सिन फान सुन और मना रख जान को योम दे चुकना ना नासा कुम बोला बीते Izan bola tiara ka ini jadi tarik be, bola tarik benci. Tadi ratus misi bola benci nasa je, bola bola sarca tu depan sen.
2: Sarca be yang dia konjan, bola yang naik ramah be. Pun tona, apa lah sama macam kecil sekarang tu sama misi je, kita tu.
3: Ini sapa sini tu mada kasiara lu. Mandusi madakaya fa yo andala pamson madakasiara fam tileretna corona virus tide botsin saira kirana daoni baoka misavatra tsara tokony fivizana zany de ny fijerena madinika sy yo amin'ny asa tokony mba omena asa ny tsy manana asa amin'izay mba mandroso rosy tokoa madagasikara rehefa manana asa daholo zany ny olona rehetra eto madagasikara de mba mety ampandrosan'ny madagasikara kokoa zay
4: de zao raha ny tena marina anao mbola voa atenatenany za tomba tonga zay de eo amin'ny resaka manjaka loatra le kolikoly ohatra ka tsara tatana araha sy tatana kosa moa ve tetyzavy any leky sisy tokony asaraina angama zao no abebe koa de tsisy avatra fanafanana kolikoly anao zavatra lehibenyiny tokony masoany fanjakana fananana azy aloha de tsy misy avatra ny aza mampiroborobo ny asavahiny angah zany isan'ny malagasy zay aloha mba iova fenitra amin'izay a ma malagasy satria efa ela no jarina zany le malagasy totsaina milo vaina ka raha sy lohany totsaina sy ny famarinana ne zaky mitoranany fanjakana ve manao izy tena manao vitilafanjakana fa saingy sonjo zay loha satsy maitsy misy an'izay aloha zay mararafoanao
0: saotra tompoko lahy saotra tompoko vavy